hai đứa hai làm sao thì đi bộ cả hàm nhà phật khấn ai đó nói ta khóc thì bộ khóc sao nó khấn ai đó 101.6 megahertz FM một chân thôi ăn tao còn đang niệm bộ khóc đi mà ở chỗ nào thì nên niệm 1 số mong bạn đã tập vui cái ta bộ xin studio nên chỗ nào khóc tạm khá đi bộ niệm bảo ra tạm mấy 1 minute 7 second thôi bây hiện mà nó đi bộ niệm tạm chỉ niệm tạm một số thứ sa tạm một phí chỉ sa cái khấn ai đó nói ta khóc thì bộ khóc sao nó hai nói hai ăn sao nó niệm một số còn đang niệm ba cái gì pui là bộ khóc có hết sức niệm khó lắm bộ khóc যে সেই মুংটো খা আপোনাৰ ফলকে নহয় নহয় তিনি নে ওৱান চুক মোক পান্ধা আং টপিক নাৰাখা যাদু কলেজে আহিকে যাদু কলেজে ন তিনি ৰং ওৱান চুক মোক খা কামো এবাৰ চাইমান মাৰ ৰং ৰং চাৱৈ মানে ন তিনি আং বাই তিনি নে ওৱান চুক মোক পান্ধাৱ গে খালে নাফাইদি অজৰাব ব এবাব তাকুক টং বিনি ওৱান চুক মোক ন ফিয়াবা পান্ধা চেং খাবা যেন সকাং ৰচা মোক নিব খাব থাংলাইগ্ৰাওনে হেনকে খাই তাৰমানে তাকুক তে বুকুক সং ন সাং সাৰা নেমু চুগো নৰক তাবুক কক দুখ তা থাংকুৰি আং ৰচা মোক নং নাংসা খনাৰি মানে ইয়াগুলো নৰক তাইছা ফাইদি চিনি কক দুগ কৰি বাকী তাবো ৰচা মোক চলি তোমাৰ নিজৰাতো নংনি কক দুগ আং থাং ইমান গ্লাগ বাহাইনি বাকী ন খালে ন তাবোক তেতাংসা একদম খা তাব ৰচা মোক নং বাকী তুমি ফাইজাক ন তাক অৰণ্যী খৰাং ৰচাবজাক ৰচাব নং ফাৰিজাং খালে আৰু

0: বেলা খেয়ে খা তাপলা সব খরং
1: আপনার বরে চাই মায়ালে বরে চিমি সরি
0: গাহর গাই তোলা তাই সাহ কর
1: গাফ্রাইসা
0: এখন সমাজ তো লাচি উকিরে হাইতাসলানি মানুষ ককরে হিঙ্গে কাইসা কক
1: সাশিনে কাপাংলে খিতার দাসি কলে পচর সরাই পুজো খিতার খাইজে দাসি ক
0: ফাইকাটা আসল যাকব
1: কুজলে ছাগলে তানে হরমুর ছাগলে
0: কাইসা কক সানামুজনো বুক নিচা মূলক রেকর্ড খাইনাক দি বা নিন খরং বেলা কেসে খা তক বলে আংলা খা তক সাক মানে হাই দৈরা রাসে হই তো সু তাই কবংলা থামাংলাক দক লাস্ট বরে নিসিবে খনাসি মানা
1: ওই
0: Oh, bella kena kena tokan ini rasa mulai buku sengkebang kolok thang leh ado.
1: Neng ya pa, yang ya pa, neng ya pa tan ke ang buku rom neng lay thang no tan lay sin kun, aja lay hormur nyanyi. Apa ke jalan kata? Oh, kau sih kau, ni ni maya ni jalan tonggol malia. Hanya menang langsir. Ayo, oh, ayo, kau
0: sih kau. Macam kita perlu ke tong malia. Tidak
1: perlu.
0: Ah, hingga sini jatuh kolej jarak. Bukuk semua pasang lagi nih bukuk.
1: Tidak banyak kau dah kena sekarang hingga di nengu. Anglai ulah beri bay ulah tonggan. Makra bang bos rendahnya ni kena nyor sang layan.
0: Nde, eh, kerjigo, tentang lagi kata. Ah, sih ni jadu kalau jadu, tang satang ni apa ya, hai ada, abah order murtad kaya ngosan kena kaya.
1: Pirak pitang.
0: Dako kerja ingke, seng orang nama sasulah siwa nanti ni kau kena tu, jual lokha ba.
1: Hambai.
0: Balai kena hambai, asyik kerasa pun kena tetang jadu ni, seng nak kena lima ni bagai ingke haji, seng ajar awal rasa pun ni buka kau tang lagi siwa, rasa pun. Kerana ni ceng bukuk sini parumita ni, hingga kerai tu naya tahuk tay bukuk sana koyan, atau jorawa kisah nara kok tu kota manjo hol lagi jadi, rasa pun kisah kenal ceng rasna layan, hadi kenal layan orang cakap no.